0: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলৰ উপস্থিতিত আজি গুৱাহাটীত ব্ৰহ্মপুত্ৰ বোৰ্ডৰ উচ্চ ক্ষমতাসম্পন্ন পৰ্যালোচনা পৰিষদৰ চতুৰ্দশ বৈঠক, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন ইত্যাদি বিভাগৰ মন্ত্ৰী অতুল বৰাক সংসদীয় পৰিক্ৰমা বিভাগৰ অন্তৰ্বৰ্তীকালীন দায়িত্ব অৰ্পণ, দেশৰ অন্যান্য অংশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত কেন্দ্ৰীয় চৰকাৰৰ জনভাগিদাৰী সপ্তাহৰ আনুষ্ঠানিক শুভাৰম্ভ, 6 জুনৰ পৰা আফগানিস্তানৰ বিৰুদ্ধে হ'বলগীয়া ক্ৰিকেট শৃংখলাৰ বাবে ভাৰতীয় দল নিৰ্বাচন সন্দৰ্ভত আজি গুৱাহাটীত বি চি চি আইৰ গুৰুত্বপূৰ্ণ বৈঠক আৰু আই পি এলত কালি চেন্নাই ছুপাৰ কিংছক 5 উইকেটত পৰাস্ত কৰি ছানৰাইজাৰ্ছ হায়দৰাবাদ প্লে অফ পৰ্যায়ত উপনীত। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই জিন্দিৰাণী ডেকা। কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলৰ উপস্থিতিত আজি গুৱাহাটীত ব্ৰহ্মপুত্ৰ বোৰ্ডৰ উচ্চ ক্ষমতাসম্পন্ন পৰ্যালোচনা পৰিষদৰ চতুৰ্দশ বৈঠক অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু জলশক্তি দপ্তৰৰ ৰাজ্যমন্ত্ৰী ৰাজভূষণ চৌধুৰীও এই অনুষ্ঠানত উপস্থিত থাকিব। আজিৰ বৈঠকখনত ত্ৰয়োদশ বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহ ৰূপায়ণৰ স্থিতি পৰ্যালোচনা কৰাৰ উপৰি ব্ৰহ্মপুত্ৰ বোৰ্ডৰ সামগ্ৰিক কাম কাজৰ মূল্যায়ন কৰা হ'ব। তদুপৰি বহনক্ষম জল সংৰক্ষণৰ প্ৰচাৰৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ পৰম্পৰাগত আৰু থলুৱা জল ব্যৱস্থাপনা পদ্ধতি সম্পৰ্কীয় গ্ৰন্থ আৰু তথ্যচিত্ৰ মুকলি কৰা হ'ব। উল্লেখযোগ্য যে ব্ৰহ্মপুত্ৰ বোৰ্ডৰ এই উচ্চ ক্ষমতাসম্পন্ন পৰ্যালোচনা পৰিষদৰ পুনৰ গঠনৰ পাছত এই বৈঠকে বিশেষ তাৎপৰ্য বহন কৰিছে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, অসম চুক্তি ৰূপায়ণ, আবকাৰী বিভাগৰ মন্ত্ৰী অতুল বৰাক অন্তৰ্বৰ্তীকালীন ব্যৱস্থা হিচাপে সংসদীয় পৰিক্ৰমা বিভাগৰ কাম কাজ চোৱা চিতা কৰাৰ দায়িত্ব অৰ্পণ কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পৰামৰ্শ অনুসৰি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই এই নিৰ্দেশনা জাৰি কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত দেশজুৰি আৰম্ভ হোৱা তথ্য, শিক্ষা আৰু যোগাযোগ অভিযানৰ অংশস্বৰূপে জনজাতীয় লোকসকলৰ সৰ্বাংগীন কল্যাণৰ লক্ষ্যৰে জনভাগিদাৰী সবচে দূৰ সবচে পেহেলে শীৰ্ষক অভিযান আৰম্ভ কৰা হৈছে। চিৰাং জিলাত কালি আৰম্ভ হোৱা এই কাৰ্যসূচীৰ বিষয়ে আমাক সবিশেষ জনাইছে জিলাখনৰ সংবাদদাতা কুঞ্জমোহন ৰয়ে।
1: তথ্য, শিক্ষা আৰু যোগাযোগ অভিযানৰ অংশস্বৰূপে জনজাতীয় লোকসকলৰ সৰ্বাংগীন কল্যাণৰ লক্ষ্যৰে কালিৰ পৰা 7-দিনীয়া কাৰ্যসূচীৰে চিৰাং জিলাতো আৰম্ভ হৈছে জনভাগিদাৰী সবচে দূৰ সবচে পেহলে অৰ্থাৎ জনজাতীয় গৌৰৱ উৎসৱ। চিৰাঙৰ চিলি ভি চি ডি চি কাৰ্যালয়ত বহু লোকৰ উপস্থিতিত এই কাৰ্যসূচীৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে চিৰাং জিলাৰ জিলা আয়ুক্ত মধুসূদন নাথে। অহা 25 মেলৈকে চলিবলগীয়া এই বিশেষ সপ্তাহটোত জনজাতীয় লোকসকলৰ বাবে থকা বিভিন্ন চৰকাৰী কল্যাণমূলক আঁচনিৰ সন্দৰ্ভত ব্যাপক সজাগতা সৃষ্টি কৰাৰ লগতে এই আঁচনিৰ অধীনত সকলো গাঁৱতে বিশেষ হিতাধিকাৰী সংযুক্তকৰণ শিবিৰ অনুষ্ঠিত কৰা হ'ব। অনুষ্ঠানত জিলা আয়ুক্ত মধুসূদন নাথৰ লগতে চিৰাং জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক বিজয় বিষ্ণক, চিৰাং জিলাৰ গ্ৰামোন্নয়ন বিভাগৰ প্ৰকল্প সঞ্চালক অৰবিন্দ ৰাভা, কেইবাজনো অতিযুক্ত আয়ুক্ত আৰু স্থানীয় ফিচিডিচিৰ সভাপতিকে ধৰি নেতৃবৃন্দ উপস্থিত থকাৰ বহুসংখ্যক জনজাতীয় ৰাইজ উপস্থিত থাকে।
0: নগাঁও জিলাতো কালি জনজাতীয় লোকসকলৰ মাজত চৰকাৰী বিভিন্ন কল্যাণমূলক আঁচনি সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যে জনভাগিদাৰী অভিযানৰ গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। এই সভাত জিলাখনৰ সহকাৰী আয়ুক্ত প্ৰিয়ংকা কাশ্যপে অধ্যক্ষতা কৰে। বৈঠকত জিলাখনৰ সকলো খণ্ড উন্নয়ন বিষয়া উপস্থিত থাকে। এই বিশেষ অভিযানৰ অধীনত জিলাখনত অৰিয়েণ্টেশ্যন ড্ৰাইভ, এণ্টাইটেলমেণ্ট ড্ৰাইভ, সৰ্বাংগীন সুবিধা প্ৰদান শিবিৰ আৰু স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হ'ব। ইয়াৰ লগতে গ্ৰামাঞ্চলৰ ৰাইজৰ সৈতে পোনপটীয়া যোগাযোগৰ বাবে ভিলেজ ইমাৰ্চন ড্ৰাইভ আৰু জনসাধাৰণৰ ওজৰ আপত্তিৰ দ্ৰুত নিষ্পত্তি তথা ক্ষীপ্ৰ সমাধানৰ উদ্দেশ্যে জনশুনানী আদি বিভিন্ন জনকল্যাণমূলক কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। ডিব্ৰুগড় জিলাতো কালি দেশজোৰা এই অভিযানৰ শুভাৰম্ভ কৰা হয়। জিলা আয়ুক্তৰ কাৰ্যালয়ত আয়োজিত অনুষ্ঠানত অভিযানৰ ৰূপায়ণ কৌশল, আন্তঃবিভাগীয় সমন্বয়, প্ৰচাৰ কাৰ্যসূচী আৰু নথিপত্ৰ প্ৰস্তুতকৰণ সন্দৰ্ভত আলোচনা কৰা হয়। ইয়াৰ অধীনত গছপুলি ৰোপণ অভিযান, ক্ষেত্ৰভিত্তিক গাঁও পৰিদৰ্শন, জনশুনানী তথা অভিযোগ নিষ্পত্তি, স্বাস্থ্য শিবিৰ, প্ৰতিষেধক প্ৰদান শিবিৰকে ধৰি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ'ব। মৰিগাঁও জিলাত আয়ুক্ত কাৰ্যালয়ত কালি এই অভিযানৰ শুভাৰম্ভ কৰা হয়। অভিযানৰ অধীনত অহা 25 মেলৈকে ভালেমান সজাগতা আৰু কল্যাণমূলক কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। অভিযানৰ অংশ হিচাপে ৰক্তদান শিবিৰ, স্বাস্থ্য শিবিৰ আৰু গছপুলি

বন অভিযান ৰূপায়ণ কৰা হ'ব। যোগ্য হিতাধিকাৰীসকলক বিভিন্ন সুবিধা প্ৰদানৰ বাবে জিলাখনৰ চাৰিটা উন্নয়ন খণ্ড কপিলী, মায়ং, ভূৰবন্ধা আৰু ভূৰা গাঁৱৰ 68খন জনজাতীয় গাঁও শিবিৰ মুকলি কৰা হ'ব। গোৱালপাৰা জিলাৰ আমজোঙাত কালি এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। অনুষ্ঠানত দুধনৈ সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক তথা ৰাভা আছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। জিলাখনৰ ৰংজুলি, দুধনৈ, শ্ৰী সূৰ্যগিৰি, পাইকান, বালিজান আৰু লক্ষীপুৰ উন্নয়ন খণ্ডৰ অভিযানত কাৰ্যসূচী লোৱা হ'ব। দৰং জিলাতো কালি জনভাগিদাৰী সবচে দূৰ সবচে পেহেলে শীৰ্ষক কাৰ্যসূচী আৰম্ভ হয়। জিলা আয়ুক্ত কাৰ্যালয়ত আয়োজিত উদ্বোধনী অনুষ্ঠানত উন্নয়ন আয়ুক্ত দেৱজিৎ বৰুৱাই কাৰ্যসূচীৰ বিষয়ে অৱগত কৰে। অভিযানৰ অধীনত স্বাস্থ্য, শিক্ষা, পুষ্টি, সামাজিক সুৰক্ষা, বিশুদ্ধ খোৱাপানীৰ যোগান, জীৱিকাৰ সৃষ্টিৰ সুযোগ আদিত গুৰুত্ব আৰোপ কৰা হয়। ধেমাজি জিলাতো কালি জিলাখনৰ আটাইকেইটা উন্নয়ন খণ্ডতে কেন্দ্ৰীয় চৰকাৰৰ জনভাগিদাৰী সপ্তাহৰ আনুষ্ঠানিক শুভাৰম্ভ কৰা হয়। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে 2026-27 শৈক্ষিক বৰ্ষৰ নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ পঞ্জীয়নৰ অন্তিম তাৰিখ 26 মেলৈ বৃদ্ধি কৰিছে। এই সন্দৰ্ভত কালি পৰিষদৰ 1 নম্বৰ সংমণ্ডলৰ যুটীয়া সচিবে অধিসূচনা জাৰি কৰে। অধিসূচনা অনুসৰি 30 মে পৰ্যন্ত বিদ্যালয়সমূহে পঞ্জীয়ন মাচুল জমা দিব পাৰিব। নিৰ্ধাৰিত সময়ত সকলো বিদ্যালয়ক ছাত্ৰ ছাত্ৰীৰ পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ কোৱা হৈছে। আনহাতে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে কালি ৰাজ্যৰ নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে সাধাৰণ গণিত আৰু সাধাৰণ বিজ্ঞান বিষয় দুটা ইংৰাজী মাধ্যমত পঢ়াৰ বাবে কোনো বাধা নাথাকিব বুলি এখন জাননী জাৰি কৰিছে। অৱশ্যে বিষয় দুটা ইংৰাজী মাধ্যমত পঢ়াৰ সুবিধা সংশ্লিষ্ট বিদ্যালয়খনত থাকিব লাগিব বুলিও জাননীখনত স্পষ্ট কৰি দিয়া হৈছে। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিৰীক্ষণ ব্যৱস্থা পৰ্যালোচনাৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। সংশ্লিষ্ট বিভাগৰ বিষয়ববীয়াসকলৰ সৈতে আলোচনাৰ অন্তত ডঃ শৰ্মাই সামগ্ৰীৰ মূল্যৰ ভাৰসাম্য ৰাখিবলৈ আৰু যিকোনো সামগ্ৰীৰ অস্বাভাৱিক মূল্য বৃদ্ধি ৰোধ কৰাৰ লক্ষ্যৰে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশ দিয়ে। এই নিৰ্দেশনা অনুসৰি জিলা আয়ুক্তৰ নেতৃত্বত 3-4 দিনৰ ভিতৰত জিলা নিৰীক্ষণ সমিতিৰ বৈঠকৰ আহান, দোকান আৰু পাইকাৰী বিপণীসমূহত খুচুৰা তথা পাইকাৰী মূল্য প্ৰদৰ্শন কৰাটো বাধ্যতামূলক কৰা, জিলা আয়ুক্ত, চেম্বাৰ আৰু বাণিজ্যিক সংস্থাসমূহৰ মাজত সাপ্তাহিক পৰ্যালোচনা বৈঠকৰ আয়োজন কৰিবলৈ দিয়া আদি অন্যতম। তদুপৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ৰন্ধন গেছৰ চিলিণ্ডাৰ বিতৰণৰ আঁসোৱাহ দূৰ কৰিবলৈ প্ৰধানমন্ত্ৰী উজ্বলা যোজনাৰ হিতাধিকাৰীসকলৰ দ্ৰুত আধাৰ সংযোজনত গুৰুত্ব আৰোপ কৰে। ভূটানৰ ৰজা জিগমে খেছাৰ নিয়ামগাল ৱাংচুকে NDA চৰকাৰে একেৰাহে তৃতীয়বাৰৰ বাবে শপত গ্ৰহণ কৰা উপলক্ষে কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক শুভেচ্ছা আৰু অভিনন্দন জনায়। ভূটানৰ নৃপতিগৰাকীয়ে এটা ব্যক্তিগত বাৰ্তাযোগে শুভেচ্ছা জনোৱাৰ কথা মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে। ভূটানৰ ৰজাই আন্তৰিকতা আৰু সদ্ভাৱনাৰে পঠোৱা ব্যক্তিগত বাৰ্তাই ভাৰত ভূটান বন্ধুত্বৰ গভীৰতাক পুনৰ প্ৰতিফলিত কৰিছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ডঃ শৰ্মাই লগতে প্ৰকাশ কৰিছে যে প্ৰধানমন্ত্ৰী মোদী আৰু চুবুৰীয়া বন্ধুৰাষ্ট্ৰৰ নৃপতিগৰাকীৰ দূৰদৰ্শী নেতৃত্বত ভাৰত ভূটান সম্পৰ্কই নতুন শিখৰ স্পৰ্শ কৰিছে। এই সম্পৰ্ক অধিক শক্তিশালী কৰাৰ লগতে দক্ষিণ পূব এছিয়া অঞ্চলৰ বিকাশ আৰু সমৃদ্ধিৰ নতুন দিশ উন্মোচনৰ সেতু বন্ধনৰ ভূমিকা পালন কৰিবলৈ অসম সদায়ে আগ্ৰহী আৰু প্ৰস্তুত বুলিও একেটা বাৰ্তাতে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই উল্লেখ কৰে। সম্ভাব্য বিমান আক্ৰমণৰ সময়ত ল'বলগীয়া সাৱধানতামূলক ব্যৱস্থাসমূহৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ লক্ষ্যৰে আজি সন্ধিয়া উত্তৰ লখিমপুৰ নগৰত জৰুৰীকালীন অনুশীলনৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱে জাৰি কৰা জাননী অনুসৰি আজি সন্ধিয়া 6:15ৰ পৰা 7:15ৰ ভিতৰত এই প্ৰস্তুতিমূলক আখৰা কৰা হ'ব। নগাঁও জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত ৰূপায়িত হৈ থকা দুখন অভিলাষী আঁচনিৰ অগ্ৰগতি সন্দৰ্ভত কালি এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। স্বচ্ছ ভাৰত মিছন, গ্ৰামীণ আৰু জনজীৱন মিছনৰ কামৰ অগ্ৰগতিৰ বুজ লোৱাৰ উদ্দেশ্যে নগাঁৱৰ অতিৰিক্ত জিলা আয়ুক্ত দীপংকৰ বৰ্মনৰ অধ্যক্ষতাত এই বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এই বৈঠকত আঁচনিসমূহৰ অগ্ৰগতিৰ খতিয়ান লোৱা হয়। বৈঠকত সহকাৰী আয়ুক্ত প্ৰিয়ংকা কাশ্যপৰ লগতে নগাঁও জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সংমণ্ডলীয় অভিযন্তা, জ্যেষ্ঠ অভিযন্তা আৰু অন্যান্য বিভাগীয় বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে। অহা 6 জুনৰ পৰা আফগানিস্তানৰ বিৰুদ্ধে হ'বলগীয়া ক্ৰিকেট শৃংখলাৰ বাবে ভাৰতীয় দল নিৰ্বাচন সন্দৰ্ভত BCCIৰ এখন গুৰুত্বপূৰ্ণ বৈঠক আজি গুৱাহাটীত অনুষ্ঠিত হ'ব। অসম ক্ৰিকেট সন্থাৰ কাৰ্যালয়ত বিয়লি 4 বজাত বৈঠকখন আৰম্ভ হ'ব। আফগানিস্তানৰ বিৰুদ্ধে হ'বলগীয়া শৃংখলাটোত ভাৰতীয় দলটোৱে

0: টেষ্ট মেচ আৰু তিনিখন এদিনীয়া মেচ খেলিব। বৈঠকৰ অন্তত দল ঘোষণাৰ বাবে বিচিচিআইয়ে সংবাদমেল সম্বোধন নকৰে। বিপৰীতে বিচিচিআইয়ে বিশেষ লিংকৰ জৰিয়তে নিৰ্বাচিত ভাৰতীয় দলৰ তালিকা প্ৰকাশ কৰিব। ছানৰাইজাৰ্ছ হায়দৰাবাদ আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ চলিত সংস্কৰণৰ প্লে অফ পৰ্যায়ত উপনীত হৈছে। দলটোৱে যোৱা নিশা চেন্নাইত অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ খেলত চেন্নাই ছুপাৰ কিংছক 5 উইকেটত পৰাস্ত কৰি প্লে অফত স্থান নিশ্চিত কৰে। খেলখনত প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি চেন্নাইয়ে নিৰ্ধাৰিত 20 অভাৰত 7টা উইকেট হেৰুৱাই 180 ৰাণ সংগ্ৰহ কৰে। দলটোৰ হৈ কাৰ্তিক শৰ্মাই সৰ্বাধিক 44 ৰাণৰ বৰঙণি আগবঢ়ায়। হায়দৰাবাদৰ পেট কামিন্ছে 3টা আৰু ছাকিৰ হুছেইনে 2টা উইকেট দখল কৰে। প্ৰত্যুত্তৰত ছানৰাইজাৰ্ছ হায়দৰাবাদে 19 অভাৰত 5টা উইকেট হেৰুৱাই বিজয় লক্ষ্য অতিক্ৰম কৰে। দলটোৰ হৈ ঈশান কিষাণে 70 আৰু হেনৰিক ক্লাছেনে 47 ৰাণৰ বৰঙণি আগবঢ়ায়। খেলখনত আগবঢ়োৱা উজ্জীৱিত প্ৰদৰ্শনৰ বাবে ঈশান কিষাণক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। খেলখনত বিজয়ী হোৱাৰ সুবাদত হায়দৰাবাদে গ্ৰুপ পৰ্যায়ত নিজৰ আৰু এখন খেল বাকী থকা অৱস্থাতে সম্প্ৰতি 16 পইণ্ট লাভ কৰিছে। একেদৰে গুজৰাট টাইটানছ দলটোৱেও 16 পইণ্ট লাভ কৰি প্লে অফত স্থান নিশ্চিত কৰিছে। ইপিনে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে 18 পইণ্টেৰে প্লে অফত উপনীত হৈছে। অৱশ্যে 13খন খেলৰ পৰা এই পৰ্যন্ত 12 পইণ্ট অৰ্জন কৰা চেন্নাইৰ দলটো প্লে অফ পৰ্যায়ত উপনীত হোৱাৰ দৌৰত আছে। প্ৰতিযোগিতাত আজি জয়পুৰত ৰাজস্থান ৰয়েলছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক মৰমী কাশ্যপৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
1: যুদ্ধৰ পৰিস্থিতিৰ মাজতে বিশ্বৰ বজাৰত খাৰুৱা তেলৰ দাম বেৰেলত 111 ডলাৰৰ বৃদ্ধি, 1 ডলাৰত হলগৈ 96.39 টকা। গভীৰ সংকটত বিশ্বৰ তৈল ভাণ্ডাৰ, ডঃ হিমন্ত বিশ্ব শৰ্মালৈ ভাৰত চাণক্য বঁটা। ঘৰুৱা সংযোগত 50%, ঔদ্যোগিক সংযোগত 100% পৰ্যন্ত বিদ্যুৎ মাচুল বৃদ্ধিৰ সম্ভাৱনা আদি ভিন ভিন বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহত স্থান লাভ কৰিছে। জলমিত্ৰ সম্পৰ্কীয় বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেশজোৰা প্ৰকল্পৰ প্ৰথম পৰ্যায়তে গুৱাহাটী মহানগৰ অন্তৰ্ভুক্ত হোৱাৰ বিষয়ে অৱগত কৰাৰ বাতৰি দৈনিক অসম কাকতখনে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অস্বাভাৱিকভাৱে দাম বৃদ্ধি কৰা বিপণীৰ বাতিল হ'ব অনুজ্ঞাপত্ৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি দিছপুৰত বজাৰৰ পৰিস্থিতিলৈ অনুষ্ঠিত পৰ্যালোচনা বৈঠকত এই নিৰ্দেশ দিয়াৰ বাতৰি দৈনিক জনমভূমি আৰু দি আছাম ট্ৰিবিউন কাকত দুখনে প্ৰথম পৃষ্ঠাত সবিস্তাৰে প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক নৰৱেৰ সৰ্বোচ্চ সন্মান দ্য ৰয়েল নৰৱেয়ান অৰ্ডাৰ অব মেৰিট প্ৰদান কৰাৰ বাতৰি নিয়মীয়া বাৰ্তা আৰু দ্য চেণ্টিনেল কাকতে আলোকচিত্ৰসহ প্ৰকাশ কৰিছে। নৱম শ্ৰেণীৰ শিক্ষাৰ্থীয়ে ইংৰাজী মাধ্যমতো পঢ়িব পাৰিব গণিত বিজ্ঞান। বিদ্যালয় শিক্ষা পৰিষদৰ এই গুৰুত্বপূৰ্ণ নিৰ্দেশনাৰ বাতৰি অসমীয়া প্ৰতিদিন কাকতৰ। দেশৰ চিকিৎসা বিজ্ঞানে হাওঁফাওঁৰ কৰ্কট ৰোগ নিৰাময়ৰ ঔষধ টেচেণ্ট্ৰিক মুকলি কৰাৰ গুৰুত্বপূৰ্ণ বাতৰি এটা অসমীয়া খবৰ কাকতখনে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। এতিয়া আহক পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: ধন্যবাদ মৰমী কাশ্যপ। শিৱসাগৰ জিলাৰ বৰপাত্ৰ দৌল উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী ছিলভিয়া ছালমা চুলতানাই কালি বেংগালুৰুত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 64 বছৰ। তেওঁ অৰুণোদয় সাহিত্য সভাৰ লগতে স্থানীয় বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত আছিল। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 31 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 23 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, মেঘালয়, অৰুণাচল, ত্ৰিপুৰা, নাগালেণ্ড, মিজোৰাম আৰু মণিপুৰৰ কোনো কোনো অঞ্চলত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলৰ উপস্থিতিত আজি গুৱাহাটীত ব্ৰহ্মপুত্ৰ বৰ্ডৰ উচ্চ ক্ষমতাসম্পন্ন পৰ্যালোচনা পৰিষদৰ 4ৰ্দশ বৈঠক, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন ইত্যাদি বিভাগৰ মন্ত্ৰী অতুল বৰাক সংসদীয় পৰিক্ৰমা বিভাগৰ অন্তৰ্বৰ্তীকালীন দায়িত্ব অৰ্পণ, দেশৰ অন্যান্য অংশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত কেন্দ্ৰীয় চৰকাৰৰ জনভাগিদাৰী সপ্তাহৰ আনুষ্ঠানিক শুভাৰম্ভ, 6 জুনৰ পৰা আফগানিস্তানৰ বিৰুদ্ধে হ'বলগীয়া ক্ৰিকেট শৃংখলাৰ বাবে ভাৰতীয় দল নিৰ্বাচন সন্দৰ্ভত আজি গুৱাহাটীত বিচিচিআইৰ গুৰুত্বপূৰ্ণ বৈঠক আৰু আই পি এলত কালি চেন্নাই ছুপাৰ কিংছক 5 উইকেটত পৰাস্ত কৰি ছানৰাইজাৰ্ছ হায়দৰাবাদ প্লে অফ পৰ্যায়ত উপনীত।

লাবণ পোঁৰ নালি তোম মহাবতী লামাৰ জানালো পেন উদিত নাৰায়ণ লপেন লতা মংগেশকৰ তুমপেন কিলো নালোন অৰ্জিক লং টাংলং আদন্থু পাৰদেশ লামাৰ জানালো পেন কে এছ চিত্ৰা লপেন শংকৰ মহাদেৱান তুমপেন কিলো নালোন অৰ্জিক সিনে আলো নালাম থে জাহা পিয়া

লাবণপৰ নালিতুম অনুৰাধা লামাৰ্জানালং পেন অংগাৰক মহন্ত কিলুনালোন আৰ্যুক লং টংলং আধুন্ধু আহিতুক লামাৰ্জানালং পেন জুবিনগাৰ্ড কিলুনালোন আৰ্যুক চিনা আলোন আলমথি লাহে লাহে লাপেন লাবান চলোন আতি অতকে পি বাংকে পৰাণ।

নমস্কাৰ। আকাশবাণী গুৱাহাটীৰ বিয়লি 4 বজাৰ মুখ্য বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলৰ উপস্থিতিত আজি গুৱাহাটীত ব্ৰহ্মপুত্ৰ বৰ্ডৰ উচ্চ ক্ষমতাসম্পন্ন পৰ্যালোচনা পৰিষদৰ চতুৰ্দশ বৈঠক অনুষ্ঠিত হয়। উচ্চতম ন্যায়ালয়ে ৰাজহুৱা স্থানৰ পৰা তুলি লোৱা বাটৰ কুকুৰৰ টীকাকৰণ বা বন্ধ্যাকৰণৰ পাছত পুনৰ মুকলি কৰি নিদিবলৈ দিয়াৰ নিৰ্দেশ প্ৰত্যাহাৰ কৰিবলৈ অস্বীকাৰ কৰে। মিজোৰামত ভোটদাতাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনী প্ৰক্ৰিয়া আৰম্ভ হৈছে। মিজোৰামৰ ৰাজ্যিক মন্ত্ৰীসভাই ৰাজ্যখনত বহিৰাজ্যৰ লোকৰ প্ৰৱেশ নিয়ন্ত্ৰণ আৰু নিৰীক্ষণ ব্যৱস্থা শক্তিশালী কৰাৰ লক্ষ্যৰে ইনাৰ লাইন পাছৰ নতুন নিৰ্দেশনাত অনুমোদন জনাইছে। সেনাবাহিনী 2027 বৰ্ষৰ বাবে অগ্নিবীৰ জে চি অ' আৰু নিযুক্তিৰ বাবে সৰ্বভাৰতীয় অনলাইন সমূহীয়া প্ৰৱেশ পৰীক্ষা চি ই ই 2026 অহা 1 জুনৰ পৰা 12 জুনলৈ অনুষ্ঠিত হ'ব। কোকৰাঝাৰ জিলাৰ শ্ৰীৰামপুৰত যোৱা নিশা আৰক্ষীয়ে অভিযান চলাই বাঁহ কঢ়িয়াই অনা এখন ট্ৰাকৰ পৰা 42 কাৰ্টন চিগাৰেট জব্দ কৰে। তামোলপুৰৰ পাগলাদিয়া নদী পাৰত চেৰজা ফাউণ্ডেশ্যন তামোলপুৰৰ উদ্যোগত বন বিভাগ তথা এছ এছ বিৰ 64 নম্বৰ বেটেলিয়নৰ সহযোগত আজি বৃহৎ গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। আৰু অহা 6 জুনৰ পৰা আফগানিস্তানৰ বিৰুদ্ধে হ'বলগীয়া ক্ৰিকেট শৃংখলাৰ বাবে ভাৰতীয় দল নিৰ্বাচন সন্দৰ্ভত বি চি চি আইৰ এখন গুৰুত্বপূৰ্ণ বৈঠক আজি গুৱাহাটীত অনুষ্ঠিত হ'ব। এতিয়া মুখ্য বাতৰি ইমানেই। বিয়লি বাতৰি 5:15

এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, 1000 কোটি টকাতকৈ অধিক ব্যয়েৰে ৰাজ্য চৰকাৰৰ গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ পৰিকল্পনা, কেন্দ্ৰীয় মন্ত্ৰী চি আৰ পাটিলৰ উপস্থিতিত গুৱাহাটীত ব্ৰহ্মপুত্ৰ বৰ্ডৰ পৰ্যালোচনা পৰিষদৰ চতুৰ্দশ বৈঠক সম্পন্ন, ৰাজ্যৰ বিভিন্ন জিলাত উন্নয়নমূলক আঁচনিৰ অগ্ৰগতিৰ পৰ্যালোচনা বৈঠক, সপ্তাহজোৰা জনজাতি গৌৰৱ উৎসৱত জনজাতীয় সমাজৰ সমৃদ্ধ সংস্কৃতি, ঐতিহ্য, পৰম্পৰা আৰু জাতি গঠনত অৱদানক সন্মান আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত জয়পুৰত ৰাজস্থান ৰয়েলছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ মুখামুখি। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে জুলি শৰ্মা বৰুৱা। এতিয়া শুনক বিতং বাতৰি। ৰাজ্য চৰকাৰে 1459 কোটি টকা ব্যয়েৰে গুৱাহাটীৰ কৃত্ৰিম বান নিয়ন্ত্ৰণৰ পৰিকল্পনা যুগুত কৰিছে। GIS আধাৰিত পয় প্ৰণালী আৰু বান ব্যৱস্থাপনা প্ৰকল্পৰ জৰিয়তে গুৱাহাটীক বান সহনশীল আৰু ভৱিষ্যমুখী মহানগৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্য লোৱা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে নগৰীয় বান সমস্যাৰ স্থায়ী সমাধান কৰি জনসাধাৰণৰ জীৱন সুচল কৰি তোলাৰ বাবে ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। এই প্ৰকল্পৰ অধীনত স্বয়ংচালিত ভৰলুমুখ পাম্পিং ষ্টেচন, স্মাৰ্ট পকী পয় প্ৰণালী আৰু নদী পুনৰুজ্জীৱিতকৰণৰ কাম কৰা হ'ব। তদুপৰি ভৰলু আৰু বাহিনী নৈৰ অৱবাহিকাৰ উন্নয়নৰ বাবে

0: পাঁচশ কোটি আৰু 950 কোটি টকাৰো অধিক ব্যয়েৰে কাৰ্য ৰূপায়ণ কৰা হ'ব। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই আজি নতুন দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনক সাক্ষাৎ কৰে। সাক্ষাৎকালত মুখ্যমন্ত্ৰীয়ে সভাপতিগৰাকীৰ সৈতে বিভিন্ন সাংগঠনিক বিষয় আৰু সংকল্পপত্ৰ ৰূপায়ণৰ ৰূপৰেখা সন্দৰ্ভত আলোচনা কৰে। মুখ্যমন্ত্ৰীয়ে দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দুষ্যন্ত কুমাৰ গৌতমৰ সৈতেও আলোচনাত মিলিত হয়। কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলৰ উপস্থিতিত আজি গুৱাহাটীত ব্ৰহ্মপুত্ৰ বোৰ্ডৰ উচ্চ ক্ষমতাসম্পন্ন পৰ্যালোচনা পৰিষদৰ চতুৰ্দশ বৈঠক অনুষ্ঠিত হয়। কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু জলশক্তি দপ্তৰৰ ৰাজ্যমন্ত্ৰী ৰাজভূষণ চৌধুৰীও এই অনুষ্ঠানত উপস্থিত থাকে। তদুপৰি কেন্দ্ৰীয় চৰকাৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ শীৰ্ষ বিষয়া আৰু কাৰিকৰী বিশেষজ্ঞয়ো বৈঠকত অংশ লয়। বৈঠকত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় জলশক্তি মন্ত্ৰীগৰাকীয়ে এইদৰে কয়।
1: ব্ৰহ্মপুত্র বোর্ড কি আজ মিটিং মে বহুত নির্ণয় কি গে হ্যাঁ এক তো স্টেট ওয়াটার রিফর্ম ফ্রেমওয়ার্ক কা এক বুক কা ভি হমনে অনাবরণ কিয়া হুয়া হ্যায় ওর পহলি বার পশ্চিম বঙ্গাল ওর সিকিম কো ভি ইসকে অন্দর মেম্বারশিপ দি গই হ্যায় ওর সিকিম কে রিপ্রেজেন্টেটিভ ভি আজ ইয়াহা পর মৌজুদ থে ওর উন্হোনে বহুত খুশি ভি ব্যক্ত কি হ্যায় ডিজিটাল ট্রান্সফরেন্স কে লিয়ে ভি ব্রহ্মপুত্র বোর্ড কে দ্বারা কোশিশ হো রহি হ্যায় সবি রাজ্য কে লিয়ে ডিপিআর বনা কে দে জো ব্যবস্থা হ্যায় নর্থ ইস্ট কে রাজ্য কে লিয়ে মাননীয় প্রধানমন্ত্রী শ্রী নরেন্দ্র মোদী সাহেব কি তরফ সে বিশেষ ধ্যান দিয়া যাতা হ্যায় ইনফ্রাস্ট্রাকচার কে লিয়ে ভি ইসকে ডেভেলপমেন্ট কে লিয়ে ভি আর উসকে কারণ নর্থ ইস্ট কে রাজ্য কে অন্দর এক ডেভেলপমেন্ট কি ভুখ লগি হ্যায় এক উসকে অন্দর স্পর্ধা ভি হো রহি হ্যায়।
0: এই বৈঠকখনত ত্ৰয়োদশ বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহ ৰূপায়ণৰ স্থিতি পৰ্যালোচনা কৰাৰ উপৰি নদী অৱবাহিকা ব্যৱস্থাপনা পদক্ষেপৰ অগ্ৰগতিৰ বুজ লোৱা হয়। ইয়াৰ লগতে ব্ৰহ্মপুত্ৰ বোৰ্ডৰ সামগ্ৰিক কাম কাজৰ মূল্যায়ন কৰি বোৰ্ডৰ ভৱিষ্যত কাম কাজৰ ৰূপৰেখা প্ৰস্তুত কৰা সন্দৰ্ভত আলোচনা কৰা হয়। তদুপৰি এই বৈঠকত বহনক্ষম জল সংৰক্ষণৰ প্ৰচাৰৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ পৰম্পৰাগত আৰু থলুৱা জল ব্যৱস্থাপনা পদ্ধতি সম্পৰ্কীয় গ্ৰন্থ আৰু তথ্যচিত্ৰ মুকলি কৰা হয়। বৈঠকত অংশ লৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে ব্ৰহ্মপুত্ৰ বোৰ্ডে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল আৰু পশ্চিমবংগত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰি আহিছে।
2: ये हमारे लिए एक सुनहरा मौका है क्योंकि ब्रह्मपुत्र बोर्ड के जरिए अगले दिनों में हमारे जो रिवर सिस्टम है ब्रह्मपुत्र बराक एंड ऑल अदर नॉर्थर्न रीजन में उसको सही कैसे उपयोग किया जाए और मोड ऑफ ट्रांसपोर्टेशन से लेकर वाटर के जरिए अपने विकास की सिलसिले में हम कैसे एकत्रित होकर सही परियोजना प्रस्तुत करके हम आगे बढ़े इस सिलसिले में आज डिटेल में बात हो रहा है। मुझे बहुत अच्छा लगा क्योंकि हमारे सी आर पटेल साहब हमारे जल शक्ति मंत्री उन्होंने ये आयोजन की है मैं उसको विशेष रूप से धन्यवाद देना चाहता हूँ।
0: মিজোৰামত ভোটদাতাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনী প্ৰক্ৰিয়া আৰম্ভ হৈছে। মুখ্য নিৰ্বাচনী বিষয়া ডঃ লালৰজামাই কালি আইজলত এই বিষয়ে প্ৰকাশ কৰে। এই প্ৰক্ৰিয়া ৰূপায়ণৰ বাবে এদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীত দিয়া ভাষণত মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে দেশৰ নিৰ্বাচন আয়োগ আৰু জনসাধাৰণৰ আকাংক্ষা পূৰণ কৰিব পৰাকৈ এই কাৰ্য সম্পন্ন কৰাত গুৰুত্ব আৰোপ কৰে। নিৰ্বাচনী বিষয়া, ভোটদাতাৰ পঞ্জীয়ন বিষয়া, সহকাৰী পঞ্জীয়ন বিষয়া আৰু জিলা পৰ্যায়ৰ মুখ্য প্ৰশিক্ষকসকলৰ বাবে এই প্ৰশিক্ষণ অনুষ্ঠিত হয়। মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে বিষয়াসকলক নিষ্ঠা আৰু সততাৰে কাম কৰি যাবলৈ আহ্বান জনায়। তেওঁ কয় যে এজনো যোগ্য ভোটদাতাৰ নাম যাতে তালিকাৰ পৰা বাহিৰ নহয় এই কথাৰ ওপৰত গুৰুত্ব দিয়া প্ৰয়োজন। তেওঁ লগতে বি এল অ'সকলক সংশোধনী প্ৰক্ৰিয়াৰ গুৰুত্বপূৰ্ণ অংশ বুলি উল্লেখ কৰি স্বচ্ছতাৰে এই কাৰ্য ৰূপায়ণ কৰাৰ ক্ষেত্ৰত তৎপৰ হ'বলৈ আহ্বান জনায়। উল্লেখযোগ্য যে নিৰ্বাচন আয়োগে 14 মে'ত ৰাজ্যখনত বিশেষ পুংখানুপুংখ সংশোধনী সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক জুলি শৰ্মা বৰুৱাৰ পৰা।
3: ৰাজ্যৰ বিভিন্ন জিলাত উন্নয়নমূলক আঁচনিৰ অগ্ৰগতি পৰ্যালোচনাৰ উদ্দেশ্যে এলানি পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। নগাঁও জিলাত এই বৈঠকত অংশগ্ৰহণ কৰি জিলা আয়ুক্তই জিলাখনৰ সামগ্ৰিক উন্নয়ন আৰু শিক্ষা আৰু স্বাস্থ্য বিভাগৰ অগ্ৰসৰতাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰে। কৃষি, লোকনিৰ্মাণ, সমাজ কল্যাণ, জনস্বাস্থ্য কাৰিকৰী, জলসম্পদ আৰু জলসিঞ্চনৰ দৰে বিভাগসমূহত চলি থকা উন্নয়নমূলক কাম কাজৰ শেহতীয়া অগ্ৰগতি খতিয়ান লোৱাৰ লগতে এই সভাত অসমাপ্ত কামসমূহ নিৰ্ধাৰিত সময়ৰ ভিতৰত গুণগত মান অক্ষুণ্ণ ৰাখি সম্পূৰ্ণ কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। নলবাৰী জিলাৰ বিভিন্ন স্থানত ৰূপায়ণ হৈ থকা উন্নয়নমূলক কাম কাজসমূহৰ সময় অনুযায়ী ৰূপায়ণ সুনিশ্চিত কৰিবলৈ আজি জিলা উন্নয়ন সমিতিৰ এখন সভাত সিদ্ধান্ত গ্ৰহণ কৰা হয়। আজিৰ সভাত জনসাধাৰণে যাতে ফলপ্ৰসূ সেৱা লাভ কৰে তাক নিশ্চিত কৰিবলৈ জিলা আয়ুক্তই নিৰ্দেশ দিয়ে। সমন্বিত জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত সভাখনত উন্নয়নমূলক প্ৰকল্প আৰু আঁচনিৰ অগ্ৰগতি তথা ৰূপায়ণৰ স্থিতি পৰ্যালোচনা কৰা হয়। সভাত জিলা আয়ুক্তৰ লগতে জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, জিলা উন্নয়ন আয়ুক্ত, অতিৰিক্ত জিলা আয়ুক্তসকলৰ লগতে চক্ৰ বিষয়াসকল উপস্থিত থাকে।

0: নগৰটো জিলা উন্নয়ন সমিতিৰ এখন গুৰুত্বপূৰ্ণ সভাত বিভিন্ন চৰকাৰী বিভাগৰ উন্নয়নমূলক কাম কাজ, চলি থকা আঁচনিৰ পৰ্যালোচনা, খালী পদ পূৰণৰ দৰে বিষয়ত বিস্তৃতভাৱে পৰ্যালোচনা কৰা হয়। সভাখনত বিটিচিৰ সচিব অঞ্চুলা বসুমতাৰীয়ে অংশগ্ৰহণ কৰে। বিষয়াসকলক আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত দায়িত্বশীলভাৱে কাম কৰিবলৈ বিটিচিৰ সচিবগৰাকীয়ে আহ্বান জনায়। ইয়াৰ লগতে বিভিন্ন বিভাগসমূহৰ মাজত সমন্বয় ৰক্ষা কৰি উন্নয়নমূলক কাম কাজসমূহ আগবঢ়াই নিয়াৰ বিষয়টো আজি আলোচনা কৰা হয়। ৰাজ্যৰ বিভিন্ন প্ৰান্তত সপ্তাহজোৰা কাৰ্যসূচীৰে আয়োজিত জনজাতীয় গৌৰৱ উৎসৱৰ অংশ হিচাপে আজি কামৰূপ মহানগৰ জিলাৰ ডিমৰীয়া সমজিলাত জনজাতীয় সমাজৰ সমৃদ্ধ সংস্কৃতি, ঐতিহ্য, পৰম্পৰা আৰু জাতি গঠনত তেওঁলোকৰ অৱদানক সন্মান জনোৱা হয়। অনুষ্ঠানটোত ডিমৰীয়া সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক ডঃ তপন দাসকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই অনুষ্ঠানত অন্তৰ্ভুক্তিমূলক উন্নয়ন, সাংস্কৃতি সংৰক্ষণ আৰু জনজাতিসমূহৰ সবলীকৰণৰ বিষয়ে বিশেষভাৱে গুৰুত্ব আৰোপ কৰা হয়। শিৱসাগৰ জিলাতো জনজাতি গৌৰৱ উৎসৱৰ অংশ হিচাপে জনভাগিদাৰী অভিযানৰ অধীনত ডিমৌ উন্নয়ন খণ্ডৰ অন্তৰ্গত পশ্চিম পানীদিহিং গাঁও পঞ্চায়তত জনজাতীয় লোকসকলৰ কল্যাণৰ অৰ্থে সজাগতামূলক আৰু জনহিতকৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়। বৰপেটা জিলাতো আজি চেঙা উন্নয়ন খণ্ডৰ অন্তৰ্গত সুবাদ জনভাগিদাৰী অভিযানৰ অধীনত বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়। সুবাৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত এই কাৰ্যসূচীত আজি অঞ্চলটোৰ বিভিন্ন বয়সৰ জনজাতীয় লোকসকলৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হয়। শতাধিক লোকে এই শিবিৰত অংশগ্ৰহণ কৰে। ইয়াৰ লগতে আজি কৃষি বিভাগৰ পৰাও এটা সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। আধুনিক কৃষি ব্যৱস্থা, কৃষিখণ্ডত গ্ৰহণ কৰাৰ চৰকাৰৰ বিভিন্ন আঁচনিৰ বিষয়ে কৃষিজীৱী ৰাজ্যক কাৰ্যসূচীৰ জৰিয়তে অৱগত কৰা হয়। সামাজিক বনানীকৰণ বিভাগৰ উদ্যোগতো বিভিন্ন মূল্যৱান গছৰ পুলি এই অভিযানৰ অংশ হিচাপে বিতৰণ কৰা হয়। নগাঁও জিলা জনজাতি গৌৰৱ উৎসৱৰ লগত সংগতি ৰাখি জনভাগিদাৰী অভিযানৰ অধীনত বিভিন্ন ঠাইত ৰাজহুৱা সভা আৰু সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। বগৰীগুৰি আৰু ৰহাত জলজীৱন আঁচনি, শিক্ষাৰ ক্ষেত্ৰত বিনামূলীয়া কিতাপ আৰু খাদ্য, কৃষি আৰু স্বাস্থ্যখণ্ড চৰকাৰে গ্ৰহণ কৰা আঁচনিসমূহৰ বিষয়ে জনসাধাৰণক অৱগত কৰা হয়। বাক্সা জিলাতো জনজাতীয় গৌৰৱ উৎসৱৰ কাৰ্যসূচীত কালিৰে পৰা বিভিন্ন সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। দৰং জিলাৰ দলগাঁও ৰাজচক্ৰৰ অন্তৰ্গত বালু গাঁৱত আজি প্ৰশাসনে উচ্ছেদ অভিযান চলায়। অঞ্চলটোত অবৈধভাৱে ৰাজহুৱা ভূমি দখল কৰি একাংশ দোকান পোহাৰ উচ্ছেদ কৰা হয়। এই দখল সন্দৰ্ভত স্থানীয় ৰাইজে প্ৰশাসনক লিখিত অভিযোগ দাখিল কৰাৰ পাছত দলগাঁও ৰাজচক্ৰ বিষয়া মানৱজ্যোতি বৰাৰ নেতৃত্বত এটা দলে বালুগাঁৱত উচ্ছেদ অভিযান চলায়। এই অভিযান সন্দৰ্ভত ৰাজচক্ৰ বিষয়া মানৱজ্যোতি বৰাই এইদৰে কয়।
1: বহুদিনৰ পৰা আমি পাব্লিক কমপ্লেইন পাই আছিলোঁ। ইয়াৰ আমাৰ বালুগাঁও বজাৰৰ যি দুই কাষে আমাৰ অবৈধভাৱে কিছুমান দোকান গঢ় লৈ উঠিছিলে আৰু আমাৰ সন্মানীয় জিলায়ুক্ত মহোদয়ৰ নিৰ্দেশ মৰ্মে আৰু পাব্লিকৰ অনুৰোধ অনুসৰি আমি আজি উচ্ছেদ অভিযানটো কৰিছোঁ, যাতে আমাৰ এই হাইৱেৰ ওচৰৰ ৰোড ছাইড আমাৰ ইলিগেল যিখিনি মাৰ্কেট আছে সেইখিনি উচ্ছেদ কৰিলে ইয়াতে যিটো ট্ৰেফিকৰ সমস্যা হয়। আমি দেখোঁ বিশেষকৈ বুধবাৰৰ দিনটোত ইয়াতে বহুত আমাৰ হাইৱেৰ দুই কাষে ট্ৰেফিকৰ সমস্যা হয়। গতিকে সেইটো কাৰণে আমি তেওঁলোকক অলৰেডি কৈছিলোঁ, বহুতে তেওঁলোকে নিজে ভাঙি লৈ গৈছে, তথাপিও যিসকলে এতিয়াও বহি আছে, গতিকে সেইখিনিক আজি আমি উচ্ছেদ কৰিছোঁ যাতে সমস্যাটো নাইকিয়া হয় ইয়াৰ পৰা বজাৰত।
0: সেনাবাহিনীত 2027 বৰ্ষৰ বাবে অগ্নিবীৰ জেচিঅ' আৰু নিযুক্তিৰ বাবে সৰ্বভাৰতীয় অনলাইন সমূহীয়া প্ৰৱেশ পৰীক্ষা CEE 2026 অহা 1 জুনৰ পৰা 12 জুনলৈ অনুষ্ঠিত হ'ব। গুৱাহাটী নাৰেঙ্গীৰ সেনা নিযুক্তি কাৰ্যালয়ে এই কথা ঘোষণা কৰিছে। নিযুক্তি প্ৰক্ৰিয়াৰ বাবে নাম পঞ্জীয়ন কৰা প্ৰাৰ্থীসকলে পৰীক্ষা আৰম্ভ হোৱাৰ 14 দিন পূৰ্বে সেনাবাহিনীৰ অফিচিয়েল নিযুক্তি ৱেবছাইট joinindianarmy.nic.inৰ পৰা প্ৰৱেশ পত্ৰ ডাউনলোড কৰিব পাৰিব। পঞ্জীয়নকৃত সকলো প্ৰাৰ্থীয়ে তেওঁলোকৰ প্ৰৱেশ পত্ৰসমূহৰ প্ৰিণ্ট আউট 31 মে'ৰ পূৰ্বে ল'ব লাগিব, কিয়নো সমূহীয়া প্ৰৱেশ পৰীক্ষাত উপস্থিত থকাৰ বাবে প্ৰৱেশ পত্ৰ থকাটো বাধ্যতামূলক। নিযুক্তি প্ৰক্ৰিয়াৰ সৈতে জড়িত শেহতীয়া তথ্য, পৰীক্ষা সম্পৰ্কীয় নিৰ্দেশনা আৰু অন্যান্য গুৰুত্বপূৰ্ণ অধিসূচনাৰ বাবে প্ৰাৰ্থীসকলক নিয়মীয়াকৈ অফিচিয়েল ৱেবছাইট চাবলৈ পৰামৰ্শ দিয়া হৈছে।
2: মিজোৰামৰ ৰাজ্যিক মন্ত্ৰীসভাই ৰাজ্যখনত বহিৰাজ্যৰ লোকৰ প্ৰৱেশ নিয়ন্ত্ৰণ আৰু নিৰীক্ষণ ব্যৱস্থা শক্তিশালী কৰাৰ লক্ষ্যৰে ইনাৰলাইন পাছৰ নতুন নিৰ্দেশনাত অনুমোদন জনাইছে। আইজলৰ মন্ত্ৰীসভাৰ কক্ষত মুখ্যমন্ত্ৰী লালডু অমাৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। নতুন নিৰ্দেশনা অনুসৰি মিজোৰামত বহিৰাজ্যৰ লোকৰ প্ৰৱেশৰ ক্ষেত্ৰত থকা নীতিসমূহ সুশৃংখলিত হ'ব বুলি আশা কৰা হৈছে। উল্লেখযোগ্য যে মিজোৰামৰ এটা নাগৰিক সংগঠন আৰু ব্যৱসায়িক সংস্থাই ইনাৰলাইন পাৰ্মিট উলংঘা সন্দৰ্ভত অভিযোগ তোলাৰ লগতে এই সন্দৰ্ভত নীতি নিৰ্দেশনাৰ সংস্কাৰ দাবী কৰিছিল। উচ্চতম ন্যায়ালয়ে ৰাজহুৱা স্থানৰ পৰা তুলি লোৱা বাটৰ কুকুৰৰ টীকাকৰণ বা বন্ধাকৰণৰ পাছত পুনৰ মুকলি কৰি নিদিবলৈ দিয়া নিৰ্দেশ প্ৰত্যাহাৰ কৰিবলৈ

স্বীকাৰ কৰে। ন্যায়াধীশ বিক্ৰম নাথৰ নেতৃত্বত গঠিত বিচাৰপীঠে 2025 চনৰ নৱেম্বৰত দিয়া পূৰ্বৰ নিৰ্দেশৰ সংশোধন বিচৰা আবেদন খাৰিজ কৰি এনে কুকুৰক আশ্ৰয় শিবিৰত আবদ্ধ কৰি ৰাখিবলৈ নিৰ্দেশ দিয়ে। শিশু, বৃদ্ধ আৰু ভ্ৰমণকাৰীৰ ওপৰত কুকুৰৰ আক্ৰমণ বৃদ্ধি পোৱাৰ কথা উল্লেখ কৰি ন্যায়ালয়ে কয় যে ৰাজহুৱা স্থান, বিমান বন্দৰ আৰু আৱাসিক এলেকাসমূহতো ইয়াৰ প্ৰকোপ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। বিচাৰপীঠে নিৰ্দেশনা কাৰ্যকৰী নকৰা বিষয়াসকলক অনুশাসনমূলক ব্যৱস্থাৰ সন্মুখীন হ'ব পাৰে বুলি সকীয়াই দিছে। তামোলপুৰৰ পাগলাদিয়া নদীপাৰত শ্বেৰজা ফাউণ্ডেশ্যন তামোলপুৰৰ উদ্যোগত বন বিভাগ তথা এছ এছ বিৰ 64 নম্বৰ বেটেলিয়নৰ সহযোগত আজি বৃহৎ গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। সমগ্ৰ অঞ্চলটোত 10 লাখ গছপুলি ৰোপণৰ লক্ষ্যৰে গ্ৰহণ কৰা এই অভিলাষী অভিযানৰ প্ৰথম পৰ্যায় আজি BTCৰ পশুপালন বিভাগৰ কাৰ্যবাহী সদস্য আগষ্টিন টিগগাই শুভাৰম্ভ কৰে। কাৰ্যসূচীত তামোলপুৰ জিলা বন প্ৰাধিকৰণ বিষয়া ধীৰেন্দ্ৰ নাথ বসুমতাৰীৰ লগতে শ্বেৰজা ফাউণ্ডেশ্যনৰ সদস্যসকল উপস্থিত থাকে। কোকৰাঝাৰ জিলাৰ শ্ৰীৰামপুৰত যোৱা নিশা আৰক্ষীয়ে অভিযান চলাই বাঁহ কঢ়িয়াই অনা এখন ট্ৰাকৰ পৰা 42 কাৰ্টন চিগাৰেট জব্দ কৰে। এই কাৰ্টনসমূহত 21,000 পেকেট চিগাৰেট অবৈধভাৱে বিক্ৰীৰ বাবে অনা হৈছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। লখিমপুৰৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ বিষয়াসকলে উত্তৰ লখিমপুৰ চহৰৰ দৈনিক বজাৰসমূহত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য আৰু লভ্যতাৰ ওপৰত নজৰ ৰাখিবলৈ আজি এটা মূল্য নিৰীক্ষণ অভিযান চলায়। এই অভিযানকালত বিষয়াসকলে ব্যৱসায়ী আৰু গ্ৰাহকসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ প্ৰদৰ্শিত মূল্যও পৰীক্ষা কৰে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি জয়পুৰত ৰাজস্থান ৰয়েলছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। অহা 6 জুনৰ পৰা আফগানিস্তানৰ বিৰুদ্ধে হ'বলগীয়া ক্ৰিকেট শৃংখলাৰ বাবে ভাৰতীয় দল বাছনি কৰা হৈছে। আজি গুৱাহাটীত BCCIৰ এখন বৈঠকত এই দল দুটা বাছনি কৰা হয়। গুৱাহাটীৰ অসম ক্ৰিকেট সন্থাৰ কাৰ্যালয়ত BCCIৰ সচিব দেৱজিৎ লন শইকীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকৰ পাছত BCCIয়ে বিশেষ লিংকৰ জৰিয়তে বাছনিপ্ৰাপ্ত ভাৰতীয় দলৰ তালিকা প্ৰকাশ কৰে। এই অনুসৰি আফগানিস্তানৰ বিৰুদ্ধে হ'বলগীয়া টেষ্ট শৃংখলাৰ বাবে শুভমন গিলক অধিনায়ক আৰু KL ৰাহুলক উপ অধিনায়ক হিচাপে লৈ 15 জনীয়া খেলুৱৈৰ তালিকা প্ৰকাশ কৰা হৈছে। একেদৰে শুভমন গিলক অধিনায়ক আৰু শ্ৰেয়াছ আয়াৰক উপ অধিনায়ক হিচাপে লৈ এদিনীয়া দলটো ঘোষণা কৰা হৈছে। আফগানিস্তানৰ বিৰুদ্ধে ভাৰতীয় দলটোৱে 1খন টেষ্ট মেচ আৰু 3খন এদিনীয়া খেল খেলিব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি দিছো। 1,000 কোটি টকাতকৈ অধিক ব্যয়েৰে ৰাজ্য চৰকাৰৰ গুৱাহাটীৰ কৃত্ৰিম বান্ধ ৰোধৰ পৰিকল্পনা। কেন্দ্ৰীয় মন্ত্ৰী CR পাটিলৰ উপস্থিতিত গুৱাহাটীত ব্ৰহ্মপুত্ৰ বোৰ্ডৰ পৰ্যালোচনা পৰিষদৰ 4থ বৈঠক সম্পন্ন। ৰাজ্যৰ বিভিন্ন জিলাত উন্নয়নমূলক আঁচনিৰ অগ্ৰগতিৰ পৰ্যালোচনা বৈঠক। সপ্তাহজোৰা জনজাতি গৌৰৱ উৎসৱত জনজাতীয় সমাজৰ সমৃদ্ধ সংস্কৃতি, ঐতিহ্য, পৰম্পৰা আৰু জাতি গঠনত অৱদানক সন্মান। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত জয়পুৰত ৰাজস্থান ৰয়েলছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ মুখামুখি। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।